ཁྱི དང ར སླ ར སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ
ton jarbo to gindu koro anzo ya ta lambale kendu rebala ya jimashina kendu ka ko tu ya de tal tar hinga yara jela ya tole serbe che jela ya sent ponje jela ya dora tanzili ke temper la ya pasere ji pamunda kontundi ya kontung na longondu kashire ya sentung ne te tonda bugote ya de che ji ja nunda kamodr ya ta tu nam du ka du da so gore ya hil halon kar mu ke yang ra Palembe to do tanya, yellow me to canon or betaya. Cantong endon did a chugandia, did a tonka do dambugorea. Melem chanda de yella.

ཁྱི ཕྱད མམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུམ གསུ
shunga la zungni oda deso la koro ko tachi hajang ta hiyo tsapu tani nzai bari tini shi jin dreshin tachi gano ta chi medu shunga chi na jishin rabo chi ta tsadi hiya rugu temi hiyo nzai ande tini chitong gajya jashi jadin ta nindu je nga shi la kiwa pari sangji ka dati saji nga dren tang dati nangyo yuwa rasa sani o tini ge dati bi tini nzai bari tini togi dondru nyan lo ka chitong gajya jashi jadin gulo la dati ribi tini shudik sani tenzhegi tenzhi tsambar. Ta tege shele yang, ta tere, mazu nye tsachi ba ta tingsan yu da yungyo mangan nola, gen chathir jaga, peji dati shena rinchi nanzui, yege ribi naya rinchi wepun laso ba ta dati jikora ta pecha chasha mambuchi tsambar. Ta teso gu nola, tingre je keda riba ta tingre ge dati la, yege she tanga, thala mambu ji da sunre ge thoni, ta kore ge, tene tsang yaba tenzhe ge ta, ha leba ge, kasar jenje, dati kore tenzhi yo pare. Tene, 총금을 로진지 개개 선바 된듯 세린 거 딱 기다리비 시히 베이그 숑베 집에 빠나르기 팀와라서 봐 베지 다트던 저기 그 된듯다 아 된지 하장 그 비다보 니 야보 와다 된지 아 짬바 와다 된지 그 니스지리 아 되니 베존어라 제목 그 개개 체도 그 다트 나히 라서 봐 다 된지 그 다 다트 그 아 되니 된지 대 하장 그다 마 마보 쉬운 바리 무슨 별 하장 그다 마보 쉬운 바 된지 된지 연바 연자 캠의 선보자 그 뒤에 님바가 너는 선다 Zawa di zamni ingo zu da ta ta ta la tukar paata la ta ngashi ju dati ju kor ju kiwaan namba ka ta sanji paata tanjuk la ane duendil, kandil, duendil, cindil, chendil la soba ta nreba rada rama mambu di zamni ta ta la peji chenpo shumba ri dindari peji tenji kaga na ni sanji paata tanjuk ni la nreba maa na yu ji tenji yin la hachang ka tongge ma ji shanji wari de la tija pa yin na sanda ni de nganzo अने बेज आ ता रिनिग नानी हाचांग गच्छ बोइम ओ तेंजि जे बाते आ सो आ ता सती लेंथों गु जोंरा ओ ते दरि छा दे बाते जे तें दर ता दिसे जु वांग गे दरिग छेजा ग नान दे ते निगन दन छा या जि आ तने थानजु ल ता ड्वा खा जि दु ड्वा खा जि ड्वा दे गांग इन से दि ल थेम संबो जा ग आ तने बेला दा जि बे गे तें जि जा जेन जे यो पा रे से या दे ला zaiwi chani nga su jinsen sena amandu, tila kung sena amandu, dhiji, te kandida jiyo naas. Chua nyingba tu chiri sedi la, chua nyingba tu chiri sedi la, sasha penta ta kanga jansin ke tsambi yige yoa asya, tenji ti korla, kipa susu ke tila ngin zanda da dingjo she kwa mandawa ar kandida jiyo naas. Chua samba tu chini sedi la, chua samba tu chini sedi la, pecho dati ke loju ke chetila, yonsu trapi ke, trati ke lutan sato lusa, nyiyo pa gana ne, Tengi la rana susu ke tong maayin ba chi chi de kandida jiyo naas. Wa tis nanti chere se di la. Ani lonzen dhug hiye ji ge nandu nyingbo da nrelde dhuwa san yin. O tis na ani tsama ke san hiyera nantana ya po yore. Ani ji ju lonzen ge nang la ani men tani ani dati dhiba ke shunpe da man dhani nandu hiye ji da yangil habar tu kam dhar ge ta hiye ji ge sanji ba ji tsawa jin dhiba लिखे जेम पियों बो तन रेडी यांग जी ट्रिबी दो जी दा लिखे जेम पियों बो का अनि तेजी तेजी छिछि जु कोला ओ देसो जु कोला अनि मा छटा एन हि जेम बे ओ देसो कोला हिंदी यों के छमा का अनि जी जी फन से माना सेरो छ ओ ता हि देले